আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। হামদান শুকরান লিল্লাহ, সালাতান ওয়া সালামান আলা রাসূলিল্লাহ। আশহাদু আন লা ইলাহা ইল্লাল্লাহ ওয়া আশহাদু আন্না মুহাম্মাদান আবদুহু ওয়া রাসূলুহু লা নাবিয়্যা বা'দ। ইয়াং তারহমাত বাপা, পারা পিম্পিনান Porkopimda dan Porkopimda Plus se-Kabupaten Benar Meriah, yang kami hormati Bapak Wakil Ketua dan para anggota DPRK Kabupaten Benar Meriah, yang kami hormati Bapak Komandan Brigif TP 47 Aman Remu, yang kami hormati Bapak Sekretaris Daerah Kabupaten Benar Meriah, yang kami hormati Bapak dan Ibu para asisten, staf ahli bupati, para kepala dinas, badan dan kantor di jajaran pemerintah Kabupaten Benar Meriah beserta Ibu. Yang kami hormati Bapak dan Ibu para kepala kantor instansi vertikal dalam Kabupaten Benar Meriah